बात है, द ग्रेट ग्रेट ग्रेट सिंगर इस जमाने के मलकाय हुस्न, मलकाय संगीत, द ग्रेट मधुबंती बख्शी के ब्यूटीफुल आवाज में अति सुंदर बयान आप श्रोताओं ने सुने। एड फिल्म स्त्री द्वे कंपोज एंड अरेंज बाय द मास्टर्स ऑफ म्यूजिक सचिन जिगर, और ये अति सुंदर बयान को लिखा है अमिताभ भट्टाचार्य जी। En omdat ze zo goed en mooi kan zingen, heb ik nog eentje en misschien nog een paar voor u in petto. The great Madhubanti Bakshi. Oei amma, Arjen Nagmanjo, heb je op zoenen na 1026.516.601 keer bekeken. Is heel veel hoor. Dus echt, ze is echt heel goed doorgebroken in de Bollywood film industry. Remember the name, Malakai Husne Malakai Sangeet, the great Madhubanti Bakshi. Ze heeft ook een paar keer als judge, yani als jurylid, gezeten tijdens Indian Idol. Dus misschien hebt u al haar wel eens gezien. Anders googelen YouTube. Nou, je weet niet wat je ziet, my boy.